নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় 11:30 আৰু কেইটামান ছেকেণ্ড গৈছে। সমূহ শ্ৰোতাকে সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জেনিফাৰ মাৰ্গাৰেট এণ্ঠনী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন, দৰ্শন কাশ্যপ আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু বিজিত শৰ্মা, আৰু ষ্টুডিঅ'ত এয়া মাইক্ৰফোনৰ সন্মুখত মই চৰণদীপ ঠাকুৰীয়া। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰা হৈছে গীতি মালিকাৰ গীত। অনুষ্ঠানত পুনতে এয়া মন্দিৰা লাহিৰীৰ কণ্ঠত এটি গীত, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

শ্রোতাসকলে গীতিমালিকাৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক হেমেন হাজৰিকাৰ কথাৰে ৰিজুৱানা চুলতানা আহমেদৰ কণ্ঠত এটি গীত।

শ্ৰোতাসকলে গীতিমালিকাৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনোৱা হওক চিল্কা চমুৱাৰ কণ্ঠত এটি গীত, গীতৰ কথা মধু পাটোৱাৰীৰ।

শ্ৰোতাসকল, আজি সন্ধিয়া 6:10 এটি ইংৰাজী কথিকা লক্ষ্যধৰ চৌধুৰী ইন দ্য ফিল্ড অফ লিটাৰেচাৰ শীৰ্ষক শুনিবলৈ পাব। কথিকাটি আগবঢ়াব প্ৰত্যাশী প্ৰিয়া দাসে।

7:20 এখনি আলেখ্য শুনিবলৈ পাব। কিতাপৰ ৰংঘৰাত পাণবজাৰ আগবঢ়াব শাশ্বতী তালুকদাৰ আৰু ঝৰ্ণা ভৰালীয়ে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
2: অগ্নিযুগৰ গান,
3: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।

0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত
1: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, এতিয়া 12:00 হিন্দীত আৰু 12:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব। লগতে 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।

নমস্কার। সমু শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে আজি ষ্টুডিঅ'ত আছো মই ৰুজি মুদৈ।

পাঁচ বাজি পঁচপন্ন মিনিটত প্ৰচাৰ কৰা হ'ব নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। প্ৰত্যাশ্ৰী প্ৰিয়া দাসৰ লক্ষ্যধৰ চৌধুৰী ইন দ্য ফিল্ড অফ লিটাৰেচাৰ শীৰ্ষক ইংৰাজী কথিকা শুনিবলৈ পাব ছয় বাজি দহ মিনিটত।

6:30 আধুনিক গীত শুনিবলৈ পাব শতাব্দী শৰ্মাৰ কণ্ঠত। কিতাপৰ ৰহঘৰাত পাণবজাৰ শীৰ্ষক প্ৰামাণ্য লক্ষ্যখনি শুনিবলৈ পাব 7:20ৰ পৰা। যুগুতাই আনিছে স্বাস্থ্যতী তালুকদাৰ আৰু ঝৰণা ভৰালীয়ে। 7:50ত শুনিবলৈ পাব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

কাইলৈও আজিৰ দৰে ঠিক একেই সময়তে অৰ্থাৎ 5:10ৰ পৰা আৰম্ভ কৰা হ'ব যুৱবাণী গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15ৰ পৰা। 5:55ত আগবঢ়োৱা হ'ব নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। একক ছবিৰ গীত শুনিবলৈ পাব 6:10ৰ পৰা। ভাজন শুনিবলৈ পাব 6:30ত। সোপান অনুষ্ঠানটি শুনিবলৈ পাব 7:20ৰ পৰা। লোকগীত আগবঢ়োৱা হ'ব 7:50ত। 8:00 শুনিবলৈ পাব বাঁহী বাদন। আৰু প্ৰিয় শ্ৰোতা, এনেদৰেই সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, এতিয়া আৰম্ভ কৰিবলৈ ওলাইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে গুলজাৰ স্পেচিয়েল মনোৰঞ্জন। প্ৰথমে মনোৰঞ্জনত শুনাবলৈ লৈছো গুড্ডি ছবিখনৰ পৰা গুলজাৰ চাহাবৰ লেখনিৰে এই সুমধুৰ গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ মনোৰঞ্জনত শুনাবলৈ লৈছো ইজাজত ছবিখনৰ পৰাই আন এটি আশা ভোসলেৰ কণ্ঠত সুমধুৰ গীত।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ মনোৰঞ্জনত শুনাবলৈ লৈছো লেকিন ছবিখনৰ পৰা এটা সুমধুৰ গীত।

0: ইমানপুৰ শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। এইবাৰ আগবঢ়াই জনিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান।
1: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিটক, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 379টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ, প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129, দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 1,40,000 টকালৈ, প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টাইজ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: কালা পুনরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM 100.1।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: আও ভয়েস
2: অগ্নিযুগৰ গান,
3: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: অ' মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

গুৱাহাটী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944।

প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 600-03-31-66-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-31-66-944।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত শিক্ষা বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত শিক্ষা অধিকাৰ আইনকে ধৰি কেইবাটাও বিষয়ত বিস্তৃত পৰ্যালোচনা, চৰকাৰী চিকিৎসালয়সমূহত 4.5 কোটি বহিৰ্বিভাগৰ ৰোগীয়ে চিকিৎসা লাভ কৰা বুলি স্বাস্থ্যমন্ত্ৰীৰ প্ৰকাশ, অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত উগ্ৰপন্থীৰ গতিবিধি নিয়ন্ত্ৰণ আৰু আইন শৃংখলা বৰ্তাই ৰখাৰ বাবে সান্ধ্য আইন জাৰি, উজনি অসমৰ বান ক্ষতিগ্ৰস্ত কৃষকৰ সংস্থাপন তথা জীৱিকাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানসন্মত আৰু দীৰ্ঘম্যাদী পৰিকল্পনা, আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ ঘোষণা। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। এতিয়া বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ উপস্থিতিত শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত শিক্ষা অধিকাৰ আইন 2009 অনুচ্ছেদ 12(1)ৰ ফলপ্ৰসূ ৰূপায়ণ, অসম মহাবিদ্যালয় সেৱা নিয়োগ বোৰ্ড সক্ৰিয়কৰণ আৰু প্ৰস্তাৱিত বিদ্যালয় শিক্ষা আয়ুক্তালয় আদি বিষয়ত বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি স্বাস্থ্য চিন্তন শিবিৰ অনুষ্ঠিত হয়। ৰাজ্যৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত আয়োজিত এই শিবিৰত স্বাস্থ্যমন্ত্ৰী অশোক সিংহল মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, অধীক্ষক আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। চৰকাৰৰ বিশেষজ্ঞ পদসমূহৰ পূৰণৰ বাবে পৰ্যাপ্ত পুঁজি আছে যদিও চৰকাৰী খণ্ডত কাম কৰিব বিচৰা চিকিৎসকৰ অভাৱত এই ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হৈছে বুলি স্বাস্থ্যমন্ত্ৰী শ্ৰীসিংহলে প্ৰকাশ কৰে। শিবিৰত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ আগত হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত চিকিৎসা শিক্ষাৰ সম্প্ৰসাৰণৰ লগে লগে পৰিস্থিতি ক্ৰমাৎ পৰিৱৰ্তন হৈছে। তেওঁ কয় যে বিগত 10 বছৰত ৰাজ্যত 8খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে আৰু বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়খন শীঘ্ৰে কাৰ্যক্ষম হৈ উঠিব। ৰাজ্যত ৰাজহুৱা স্বাস্থ্যসেৱাৰ ব্যৱহাৰৰ পৰিসৰৰ বিষয়ে আলোকপাত কৰি শ্ৰীসিংহলে কয় যে চৰকাৰী চিকিৎসালয়সমূহৰ জৰিয়তে প্ৰায় 4.5 কোটি বহিৰ্বিভাগৰ ৰোগীয়ে চিকিৎসা লাভ কৰে। চিকিৎসা লাভ কৰা ৰোগীৰ এই বৃহৎ সংখ্যাই ৰাজহুৱা স্বাস্থ্য প্ৰতিষ্ঠানৰ প্ৰতি জনসাধাৰণৰ আস্থাকে প্ৰতিফলিত কৰে বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আজিৰ এই শিবিৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ সাম্প্ৰতিক অগ্ৰগতি, সফলতা আৰু কৰ্মদক্ষতাৰ সূচকসমূহৰ লগতে প্ৰত্যাহ্বানসমূহ সন্দৰ্ভতো বিস্তৃতভাৱে আলোচনা কৰা হয়। শিবিৰত অংশ লোৱা প্ৰতিটো প্ৰতিষ্ঠানে নিজৰ 3টা উল্লেখযোগ্য সাফল্য আৰু 5টা গুৰুত্বপূৰ্ণ কৰ্মদক্ষতাৰ সূচক উপস্থাপন কৰে। ইয়াৰ লগতে অহা 6 মাহৰ পৰা 1 বছৰৰ ভিতৰত ৰূপায়ণ কৰিব পৰা নতুন পদ্ধতি, চিকিৎসা সেৱা ব্যৱস্থা আৰু উদ্ভাৱনীমূলক পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই কাৰ্যসূচীয়ে ৰাজ্যৰ স্বাস্থ্য সেৱা ব্যৱস্থাক অধিক দক্ষ

0: সংবদ্ধ আৰু জনমুখী কৰি তুলিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
1: আজি স্বাস্থ্য বিভাগ আৰু চিকিৎসা শিক্ষা এই দুই বিভাগৰ যুটীয়া প্ৰচেষ্টাত দিনজোৰা কাৰ্যসূচীৰে আশা কৰ্মীৰ পৰা আৰম্ভ কৰি মেডিকেল কলেজৰ প্ৰিন্সিপাল আৰু সকলো সন্থাক প্ৰতিনিধিত্ব কৰি প্ৰায় 200ৰো অধিক প্ৰতিনিধি আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত সমবেত হৈছে আৰু দিনজোৰা কাৰ্যসূচী হ'ল যে অসমৰ স্বাস্থ্যসেৱা আৰু চিকিৎসা খণ্ডক কেনেকৈ আগুৱাই লৈ যাব লাগে, আমাৰ ৰিজন কি হ'ব, আমাৰ সপোন কি হ'ব আৰু কেনেকৈ অসমৰ স্বাস্থ্যখণ্ড ৰাষ্ট্ৰীয় স্তৰত এক ভাল অনুষ্ঠানলৈ আমি পৰিৱৰ্তিত কৰিব পাৰোঁ, এই লৈ দিনজোৰা কাৰ্যসূচীৰে আজি এক চিন্তন শিবিৰ ইয়াত আয়োজন কৰা হৈছে।
0: অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত উগ্ৰপন্থী আৰু সমাজ বিৰোধী শক্তিৰ অবৈধ চালচলন ৰোধ কৰাৰ লগতে অঞ্চলটোত শান্তি শৃংখলা বাহাল ৰখাৰ বাবে যোৰহাটৰ জিলা দণ্ডাধীশে সীমান্তৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সন্ধিয়া 8 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন জাৰি কৰিছে। এই সময়ছোৱাত অঞ্চলটোত সকলো ধৰণৰ অসামৰিক বাহন আৰু ব্যক্তিৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। অৱশ্যে এই আদেশ সেনা, নিৰাপত্তাৰক্ষী, কৰ্তব্যৰত আৰক্ষী, দণ্ডাধীশ, বন বিষয়া আৰু অন্যান্য আইন প্ৰয়োগকাৰী সংস্থাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব। এই নিৰ্দেশনা সীমান্তৱৰ্তী অঞ্চলত তৎকালে কাৰ্যকৰী কৰা হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব বুলি কোৱা হৈছে। এই নিৰ্দেশ অমান্য কৰিলে সংশ্লিষ্ট ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 223 ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জিলা দণ্ডাধীশে প্ৰকাশ কৰিছে। 2 আগষ্টৰ পৰা দেশজুৰি অব্যাহত থকা নিচামুক্ত ভাৰত অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণক মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় যোগাযোগ ব্যুৰ গুৱাহাটীৰ উদ্যোগত গোৱালপাৰা জিলাৰ পশ্চিম গোৱালপাৰা মহাবিদ্যালয়ত আজিৰে পৰা নিচামুক্ত ভাৰত আৰু লোকপিয়ল 2027 সন্দৰ্ভত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই উপলক্ষে এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। কেন্দ্ৰীয় যোগাযোগ ব্যুৰৰ উত্তৰ পূৰ্বাঞ্চলৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপাশংকৰ যাদৱে এই অনুষ্ঠানত উপস্থিত থাকি কাৰ্যসূচীৰ উদ্দেশ্য সম্পৰ্কে অৱগত কৰে।
2: ये 2 दिन का प्रोग्राम है, इंटीग्रेटेड प्रोग्राम, जिसमें नशा मुक्त भारत और सेंसस जो हो रही है उसके बारे में जानकारी दी जाएगी, जिसमें हमारे विशेषज्ञ वक्ता 2 दिन तक इस पे चर्चा करेंगे, विचार विमर्श करेंगे लोगों के साथ, स्टूडेंट के साथ, जिसमें क्विज कॉम्पिटिशंस, पेंटिंग कॉम्पिटिशंस और इस तरह की बातें करके भाषण मनोरंजन के जो हमारे सांगन ड्रामा डिवीजन के जो कलाकार हैं वो लोग अपनी बातें करके नशा मुक्त भारत पर करेंगे और सेंसस के बारे में बताएंगे।
0: নুমলীগড় শোধনাগাৰৰ সৌজন্যত মেৰাপানী ফাউণ্ডেশ্যন আৰু সামাজিক উন্নয়ন ফৰামৰ সহযোগত আজি গোলাঘাট জিলাৰ মেৰাপানীৰ দুয়াং ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ত নিচামুক্ত ভাৰত অভিযান সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। ইপিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। গুৱাহাটীৰ কামাখ্যা ৰেলৱে ষ্টেচনত কালি প্ৰায় 2 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ কৰা হয়। কালি মাজনিশা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰ আৰু ৰেল সুৰক্ষা বাহিনীয়ে 1 কিলোগ্ৰামৰো অধিক হেৰইনসহ 2 লোকক গ্ৰেপ্তাৰ কৰে। একেদৰে ওদালগুৰি জিলাৰ লালপানী আৰক্ষী চকীৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই 56 কিলোগ্ৰামৰো অধিক ভাং জব্দ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে অৰুণিমা গোস্বামীয়ে।
3: বান বিধ্বস্ত উজনি অসমৰ কৃষক আৰু স্থানীয় লোকৰ পুনৰ সংস্থাপনৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে বিজ্ঞানসন্মত আৰু দীৰ্ঘম্যাদী পৰিকল্পনা লৈছে। এই উপলক্ষে আজি গুৱাহাটীৰ খানাপাৰাত থকা সম্প্ৰসাৰণ শিক্ষা প্ৰতিষ্ঠানত অনুষ্ঠিত এখন সভাত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত উত্তৰ পূৰ্বাঞ্চলৰ কৃষিভিত্তিক গৱেষণা প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধি, কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় আৰু অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিসকলে এই সন্দৰ্ভত গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপৰ ৰূপৰেখা প্ৰস্তুত কৰে। সভাত বান ক্ষতিগ্ৰস্ত এলেকাৰ পৰ্যবেক্ষণ, সমন্বয় আৰু কাৰ্যকৰী ৰূপায়ণৰ বাবে সংশ্লিষ্ট বিভাগ, গৱেষণা প্ৰতিষ্ঠান আৰু বিশেষজ্ঞসকলক সামৰি উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত সকলো প্ৰতিষ্ঠানৰ মুৰববীক লৈ এখন কৰ কমিটি গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱাৰ সঞ্চালনত অনুষ্ঠিত এই সভাত পশুপালন আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰঞ্জন কলিতা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিশেষ কৰ্তব্যৰত বিষয়া ডঃ মৃণাল শইকীয়াৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লয়। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ এটা প্ৰতিনিধি দলে আজি মাজুলীত বিমানবন্দৰ নিৰ্মাণৰ বাবে সম্ভাব্য তিনিটা স্থান পৰিদৰ্শন কৰে। প্ৰতিনিধি দলটোৱে উজনি মাজুলী ৰাজহচক্ৰৰ অন্তৰ্গত জেংৰাই আৰু ফুলনিৰ দুটা স্থানৰ লগতে মাজুলী ৰাজহচক্ৰৰ অধীনৰ দৰবাৰ চাপৰিৰ আন এটা স্থানো পৰিদৰ্শন কৰে। দলটোৱে সম্ভাব্য স্থানসমূহৰ ভৌগোলিক অৱস্থান, যোগাযোগ ব্যৱস্থা আৰু অন্যান্য আন্তঃগাঁথনিগত দিশ পৰ্যবেক্ষণ কৰে। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি বাস্তৱায়িত কৰাৰ দিশত এই পদক্ষেপে

0: কাৰী বিষয়াসকলে প্ৰতিটো পৰিয়ালৰ পৰা তথ্য সংগ্ৰহ কৰিছে। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াত লাভ কৰা পৰিচয় গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। দক্ষিণ শালমৰা মানকাছৰ জিলাতো প্ৰথম পৰ্যায়ৰ জনগণনাৰ কাম কালি আৰম্ভ হয়। জনগণনাৰ জিলা মুখ্য প্ৰশিক্ষক ৰফিউল আলম আহমেদে প্ৰকাশ কৰা মতে এই পৰ্যায়ত জিলাখনৰ বাসগৃহৰ সংখ্যা, ঘৰসমূহৰ ব্যৱহাৰৰ ধৰণ, পৰিয়ালৰ তথ্য, নিৰ্মাণৰ শৈলী, বাহন আৰু অন্যান্য মৌলিক সুবিধা তথা সম্পত্তিৰ তথ্য সংগ্ৰহ কৰা হ'ব। জিলাখনত 783টা গৃহ তালিকাভুক্ত খণ্ডত গণনা কৰাৰ বাবে 722গৰাকী গণনাকাৰী আৰু 121গৰাকী তদাৰককাৰী নিয়োগ কৰা হৈছে। জিলাৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে কয় যে গৃহ তালিকাভুক্ত কৰাৰ লগে লগে লোকপিয়লৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ নহয়। 15 ছেপ্টেম্বৰৰ ভিতৰত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব।
1: গৃহ কিমান আছে, কিমানখিনি তালিকাভুক্ত কৰা হ'ব আৰু তাৰ পাৰ্পাজ অফ ইউজ কি আছে, ৰেচিডেঞ্চিয়েল হয় নে নহয়, আৰু যদি ৰেচিডেঞ্চিয়েল হয় তাতে সেই পৰিয়ালৰ তথা হাউচ হোল্ডৰ অলপ ডিটেইলচ লাগিব। তাৰপিছত সেই হাউচটোৰ কেনেধৰণৰ সা সুবিধা, কিটচেন, টয়লেট, ইলেক্ট্ৰিচিটি, খোৱা পানী আদিকে ধৰি সা সুবিধা কেনেধৰণৰ আছে, আৰু তাৰপিছত কেনেকুৱা ধৰণৰ তেওঁলোকৰ সুবিধা বা সম্পত্তি আছে, যেনেকুৱা টিভি, মটৰ, স্কুটি, গাড়ী, এনেকুৱা ধৰণৰ কথাবিলাক আছে, টেলিভিশ্যন আছে নে নাই, এই কথাবিলাক, ইণ্টাৰনেট ব্যৱহাৰ কৰা নে নাই, এইখিনি এটা প্ৰাৰম্ভিক পৰ্যায় যিহেতু এইটো ঘৰখনৰ বেচিকেলি ব্যৱহাৰ আৰু কি কণ্ডিশ্যনত আছে, ঘৰখন কিহেৰে তৈয়াৰী আৰু সেই ঘৰখনত হাউচ হোল্ড আছে নে নাই, যদি হাউচ হোল্ড আছে তেতিয়াহ'লে এই হাউচ হোল্ডৰ কিছু তথ্য আমাৰ ইনুমারেটৰ আৰু চুপাৰভাইজাৰসকলে সংগ্ৰহ কৰিব।
0: উল্লেখযোগ্য যে যোৱা 2 আগষ্টৰ পৰা 16 আগষ্টলৈ জনসাধাৰণক স্বগণনাৰ জৰিয়তে তথ্যসমূহ পূৰণৰ সুযোগ দিয়া হৈছিল। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। বিশিষ্ট সাহিত্যিক, চলচ্চিত্ৰ পৰিচালক, অভিনেতা আৰু ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী লক্ষ্যধৰ চৌধুৰীৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা সংগ্ৰামী আৰু সুবক্তা চৌধুৰীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। 1967 চনত অসম বিধানসভালৈ নিৰ্বাচিত চৌধুৰীয়ে 1978 চনত পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ ৰাজ্যৰ শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত জাগৰণৰ সূচনা কৰাত অগ্ৰণী ভূমিকা লোৱা চৌধুৰী শৈশৱৰে পৰা নাট্যাভিনয়ৰ সৈতেও জড়িত আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া এটা বাৰ্তাত অসমীয়া সাহিত্য সংস্কৃতিৰ পথাৰখনক লক্ষ্যধৰ চৌধুৰীয়ে সমৃদ্ধ কৰি থৈ যোৱা বুলি মন্তব্য কৰিছে। পৰৱৰ্তী বাতৰিৰ বাবে উভতি যাওঁ হওক সংগীতা শৰ্মাৰ ওচৰলৈ।
2: ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমা বদতিত যোৱা 10 আগষ্টত অৰুণাচলৰ দুৰ্বৃত্তই গুলীচালনা কৰাৰ প্ৰতিবাদত আজি অঞ্চলটোৰ মহিলাসকলে প্ৰতিবাদী সমদল উলিয়ায়। বদতি মহিলা সমিতি আৰু বদতি নেহৰু যুৱ সংঘৰ উদ্যোগত উলিওৱা এই সমদলত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে বিবদমান এলেকাৰ সমস্যাৰ স্থায়ী সমাধান, দুষ্কৃতিকাৰীক আটক কৰা, আহতসকলৰ প্ৰত্যেকৰে পৰিয়াললৈ 20 লাখ টকাকৈ ক্ষতিপূৰণকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে। প্ৰতিবাদস্থলীত নাওবৈচা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক জয়প্ৰকাশ দাসৰ নেতৃত্বত দলৰ কেইবাগৰাকীও সদস্য উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ইপিনে আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিয়ে চিলাপথাৰৰ লিকাবালিত অৰুণাচলৰ আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। বন বিভাগে নগাঁও জিলাৰ বৰাপানী সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক উচ্ছেদ কৰাৰ বাবে শীঘ্ৰে অভিযান চলাব। বিভাগে কামপুৰ এলেকাত অবৈধভাৱে বাস কৰা লোকসকলক দুদিনৰ ভিতৰত সেই ঠাই ত্যাগ কৰিবলৈ জাননী জাৰি কৰিছে। 1891ৰ অসম বন নিয়ন্ত্ৰণ আইনৰ 24 আৰু 25 নম্বৰ দফাৰ অধীনত এলেকাটোত নিৰ্মাণ আৰু খেতিকে ধৰি সকলো ধৰণৰ কাম কাজ অবৈধ গণ্য কৰা হ'ব বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱিকভাৱে স্পৰ্শকাতৰ অঞ্চল অৰ্থাৎ ইক' ছেনচিটিভ জ'নৰ পৰিসৰ বৰ্তমানৰ 10 কিলোমিটাৰৰ পৰিৱৰ্তে 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱক সমৰ্থন জনাই বৃহত্তৰ কাজিৰঙাত আজি স্থানীয় ৰাইজে বিশাল ৰেলী উলিয়ায়। কলিয়াবৰৰ কুঠৰীৰ পৰা আৰম্ভ হোৱা এই ৰেলীত বাগৰি, কুঠৰীকে ধৰি কাজিৰঙাৰ দাঁতিকাষৰীয়া ভালেমান অঞ্চলৰ লোকে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ ৰাজপথলৈ ওলাই আহি হালধিবাৰীলৈ পদযাত্ৰা কৰে। দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলৰ অধিকাৰ আৰু উন্নয়নৰ স্বাৰ্থত 10 কিলোমিটাৰৰ পৰিৱৰ্তে ইক' ছেনচিটিভ জ'নৰ পৰিসৰ 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে কলিয়াবৰ সমজিলা আয়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ইফালে মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ ইক' ছেনচিটিভ জ'নৰ পৰিসৰ 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱক মিচিং ছাত্ৰ সংগঠন TMPKও সমৰ্থন জনাইছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আজি 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ ঘোষণা কৰে। প্ৰতিবছৰে ক্ৰীড়াৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰা ব্যক্তিসকলক এই বঁটাৰ বাবে বাছনি কৰা হয়। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰৰ অধ্যক্ষতাত গঠিত এখন সমিতিয়ে এই বঁটাসমূহ ঘোষণা কৰিছে।

0: the next few days. It also directed authorities to ensure weekly meetings between Imran Khan and his family members and ordered the establishment of a medical board with his personal physician and his sister to be associated with it. Iran today said that the Strait of Hormuz will remain closed to maritime traffic until all Iranian conditions under the 14-point Memorandum of Understanding MOU signed with the US are fully met. Tehran has tied the reopening of the strategic waterway directly to the complete removal of foreign sanctions and the cessation of military operations. Iranian Parliament Speaker Mohammad Bagheer Ghalibaf asserted that the Islamic Republic is ready to impose a heavier defeat on the enemy in proportion to his actions and aggressions. The remarks come amid the expiry of the 60-day window provided by the MOU to halt military hostilities for peace talks between the two sides. And that is the end of this news bulletin.
1: Yeah, Agah Bani. বাতৰি সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, উচ্চতম ন্যায়ালয়ে নিজৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে লোৱা ব্যৱস্থা সম্পৰ্কীয় অভিযোগ চালি জাৰি চাবলৈ উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে ফেৰ মাৰিবলৈ দেশত উন্নতমানৰ কৃষি সামগ্ৰী উৎপাদন কৰিব লাগিব বুলি মন্তব্য কৰিছে। 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ ঘোষণা কৰা হৈছে। দেশজুৰি 2 কোটিৰো অধিক স্কুলীয়া শিক্ষাৰ্থীৰ বায়োমেট্ৰিক পৰিচয় সম্পূৰ্ণ কৰি UIDAI উল্লেখনীয় সফলতা অৰ্জন কৰিছে আৰু গালে টেষ্টৰ চতুৰ্থ দিনৰ খেলৰ সামৰণি পৰলৈকে শ্ৰীলংকাই দ্বিতীয় ইনিংছত 4 উইকেট হেৰুৱাই 84 ৰান সংগ্ৰহ কৰিছে। নিটৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ বিৰুদ্ধে নতুন দিল্লীত হোৱা প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে লোৱা ব্যৱস্থা আৰু আৰক্ষী কৰ্মীৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক ঘটনাৰ অভিযোগ চালি জাৰি চাবলৈ সৰ্বোচ্চ ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এগৰাকী প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান আৰু CBI প্ৰাক্তন সঞ্চালকক লৈ এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হ'ব বুলি উচ্চতম ন্যায়ালয়ে সদৰি কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচি আৰু ভি মোহানাক লৈ গঠিত এখন বিচাৰপীঠে সমিতিখনত অন্তৰ্ভুক্ত কৰিবলগীয়া অন্য সদস্য সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা পৰামৰ্শ লাভ কৰাৰ পাছত কাইলৈ সমিতি গঠন সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হ'ব বুলি প্ৰকাশ কৰে। বিচাৰপীঠখনে কয় যে উচ্চ ক্ষমতাপ্ৰাপ্ত সমিতিখনক লৈ তথ্য উদ্ঘাটনৰ দায়িত্ব অৰ্পণ কৰা হ'ব আৰু সমিতিখনৰ সকলো ধৰণৰ সুবিধা প্ৰদান কৰা হ'ব। সমিতিখনে মহিলা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে যৌন আতিশয্য হোৱাৰ অভিযোগ আৰু সামাজিক মাধ্যমৰ জৰিয়তে অন্য দুৰ্বল ব্যক্তিক দোষী সজোৱাৰ ঘটনাৰো তদন্ত কৰিব বুলি ন্যায়ালয়ে ঘোষণা কৰে। ন্যায়ালয়ে লগতে দিল্লীত সংসদলৈ ওলোৱা শোভাযাত্ৰাৰ সময়ত 20 জুলাইত সংঘটিত হিংসাত্মক ঘটনাৰ ভিডিঅ' ফুটেজ আৰু CCTV ৰেকৰ্ডিং চালি জাৰি চোৱাৰ বাবে সমিতিখনলৈ হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দিয়া হ'ব বুলি উল্লেখ কৰে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে ফেৰ মাৰিবলৈ দেশত উন্নতমানৰ কৃষি সামগ্ৰী উৎপাদন কৰিব লাগিব। তেওঁ লগতে কয় যে ইয়াৰ বাবে আমি কৃষকসকলক কৃষি সামগ্ৰীৰ বিষয়ে শিক্ষিত কৰিব লাগিব। আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা কৃষি গৱেষণা বিষয়ক এখন বৈঠকত শ্ৰীচৌহানে কৃষি সামগ্ৰীসমূহ পথাৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ লৈ যাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ বিষয়ে উল্লেখ কৰে। দেশৰ কৃষিখণ্ডই বিগত বৰ্ষত লাভ কৰা উন্নতিৰ বিষয়ে প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি অনুভৱ কৰিছে বুলিও বৈঠকত প্ৰকাশ কৰে। তেওঁ ইয়াৰ বাবে খেতিয়কসকলৰ লগতে কৃষি বিজ্ঞানীসকলৰ শলাগ লয়। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আজি 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ ঘোষণা কৰে। প্ৰতিবছৰে ক্ৰীড়াৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰা ব্যক্তিসকলক এই বঁটাৰ বাবে বাছনি কৰা হয়। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰৰ অধ্যক্ষতাত গঠিত এখন সমিতিয়ে এই বঁটাসমূহ ঘোষণা কৰে। এই অনুসৰি ক্ৰীড়া ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে 17 গৰাকী ব্যক্তিক 2025 বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে বাছনি কৰা হৈছে। এইসকলৰ ভিতৰত এথলেটিক্সত তেজস্বিন শংকৰ, বেডমিণ্টনত ত্ৰিশা জলী আৰু পুলেলা গায়ত্ৰী গোপীচান্দ, হকীত লাল ৰেমছিয়ামি, কাবাডীত শ্ৰী সুৰজিৎ আৰু পূজাকে ধৰি কেইবাগৰাকীও ক্ৰীড়াবিদ আছে। একেদৰে ক্ৰীড়া ক্ষেত্ৰত জীৱনজোৰা পাৰদৰ্শিতাৰ বাবে বিশিষ্ট ফুটবলাৰ আৰু মইনাম গেয়ালৈ জীৱনজোৰা সাধনাৰ অৰ্জুন বঁটা আগবঢ়োৱা হৈছে। 3 গৰাকী বিশিষ্ট ক্ৰীড়াবিদ 2025 বৰ্ষৰ দ্ৰোণাচাৰ্য বঁটা আৰু আন 2 গৰাকীলৈ জীৱনজোৰা সন্মান আগবঢ়োৱা হৈছে। একেদৰে পুনেৰ আৰ্মি পেৰালিম্পিক নুডলৈ ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ আগবঢ়োৱা হৈছে। মহিলা সবলীকরণৰ

লক্ষ্যৰে দেশত পুনৰ 3 কোটি লাখপতি বাইদেউ সৃষ্টি কৰা হ'ব বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। ইতিমধ্যে দেশৰ 3 কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আজি ৰাজস্থানৰ বাৰাণত 1258 কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ কয় যে ৰাজস্থানত এতিয়ালৈকে মহিলা সবলীকৰণৰ বাবে 13,461 কোটি টকা ব্যয় কৰা হৈছে। দেশৰ দৰিদ্ৰ পৰিয়ালসমূহৰ নিজৰ এটা বাসগৃহ লাভ কৰিবলৈ প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনাৰ ক্ষেত্ৰতো বহুতো নিয়ম শিথিল কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে আজি উল্লেখ কৰে। সামান্য ধনৰ বিনিময়ত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত ঋণ প্ৰদান কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰিত বাতৰি চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তথ্য পৰীক্ষণ গোটে এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰচাৰিত পত্ৰখন ভুৱা বুলি স্পষ্ট কৰি দিছে। গোটটোৱে মুদ্ৰা যোজনাৰ অধীনত কোনো ব্যক্তি অথবা ক্ষুদ্ৰ উদ্যমীক পোনপটীয়াকৈ ঋণ প্ৰদান কৰা নহয় আৰু আঁচনিখনে পুনৰ বিত্ত যোগানৰ সংস্থা হিচাপেহে কাম কৰে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰই জনসাধাৰণক সঠিক তথ্যৰ বাবে চৰকাৰী উৎসকহে ভৰসা কৰিবলৈ আহ্বান জনাইছে। ভাৰত আৰু ছিংগাপুৰৰ মন্ত্ৰীসকলৰ চতুৰ্থ বাৰ্ষিক ঘৰুৱা মেজমেল অহা বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব। এই বৈঠকত ভাৰতৰ পৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল আৰু বাণিজ্য, উদ্যোগ, বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী নীতিন প্ৰসাদে অংশ ল'ব। বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ভাৰতীয় মন্ত্ৰীসকলৰ এই ছিংগাপুৰ ভ্ৰমণকালত ছিংগাপুৰৰ মন্ত্ৰী তথা বিভিন্ন বিভাগৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ'ব। 2022 চনৰ ছেপ্টেম্বৰত নতুন দিল্লীত প্ৰথমবাৰৰ বাবে দুয়োখন দেশৰ মাজত ঘৰুৱা মেজমেল অনুষ্ঠিত হৈছিল। তেতিয়াৰে পৰা যোৱা 3টা সংস্কৰণত এই মেজমেলখনত দুয়োখন দেশৰ আন্তঃগাঁথনি, যোগাযোগ, স্বাস্থ্য আৰু ঔষধ, বহনক্ষম উন্নয়ন, দক্ষতা বিকাশ আদি বিষয়ত কৌশলগত অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে এই চতুৰ্দবাৰ্ষিক মেজমেলত ইতিমধ্যে আলোচনা হোৱা বিষয়বোৰত লাভ কৰা অগ্ৰগতি আৰু অন্যান্য দিশৰ ওপৰত পৰ্যালোচনা কৰা হ'ব। এই পদক্ষেপে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে এই মেজমেলৰ সমান্তৰালভাৱে চতুৰ্থ সংখ্যক ভাৰত ছিংগাপুৰ বাণিজ্যিক ঘূৰণা মেজমেলো অনুষ্ঠিত হ'ব, য'ত দুয়োখন দেশৰ শীৰ্ষ পৰ্যায়ৰ বাণিজ্যিক নেতাসকলে অংশগ্ৰহণ কৰিব। ভাৰতীয় অনন্য পৰিচয় জ্ঞাপন প্ৰাধিকৰণে দেশজুৰি 2 কোটিৰো অধিক স্কুলীয়া শিক্ষাৰ্থীৰ বায়োমেট্ৰিক পৰিচয় সম্পূৰ্ণ কৰি উল্লেখনীয় সফলতা অৰ্জন কৰিছে। প্ৰাধিকৰণৰ তৰফৰ পৰা বিগত বৰ্ষৰ ছেপ্টেম্বৰত আৰম্ভ কৰা এই কাৰ্যসূচীৰ অধীনত এতিয়ালৈকে 1,56,000ৰো অধিক স্কুলক সামৰি লোৱা হৈছে। বৈদ্যুতিন তথা তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলক আধাৰৰ বাবে প্ৰয়োজনীয় বায়োমেট্ৰিকৰ কাম কাজ বিদ্যালয়তে কৰাৰ সুবিধা প্ৰদান কৰিছে। 5 বছৰৰ বয়সৰ তলৰ শিশুসকলৰ বাবে এই বায়োমেট্ৰিক আপডেটত কেৱল ঠিকনা আৰু ফটো সন্নিৱিষ্ট কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে আধাৰ কাৰ্ডৰ বাবে এই বাধ্যতামূলক বায়োমেট্ৰিক আপডেট নকৰিলে বিভিন্ন চৰকাৰী আঁচনিৰ প্ৰতিযোগিতামূলক পৰীক্ষা আৰু বিশ্ববিদ্যালয় পৰীক্ষাৰ প্ৰপত্ৰ পূৰণত সমস্যাই দেখা দিব। ঝাৰখণ্ডৰ গুমলা জিলাৰ ডুমৰি আৰক্ষী চকীৰ কাষৰ এটা অঞ্চলৰ পৰা আজি নিষিদ্ধ ঘোষিত ঝাৰখণ্ড জনমুক্তি পৰিষদৰ 4টা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থীকেইটাৰ ভিতৰত এজন সংগঠনটোৰ উপ আঞ্চলিক কামাণ্ডাৰ ৰামদেৱ লোহৰা। উল্লেখযোগ্য যে চৰকাৰে এই ৰামদেৱ লোহৰা নামত 5 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। আৰক্ষী বিষয়া নৰেন্দ্ৰ সিঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ৰামদেৱ লোহৰাই তেওঁৰ সহযোগীসকলৰ সৈতে অঞ্চলটোৰ আকাশী আৰু জয়লাগী গাঁৱৰ সমীপত অৱস্থান লৈ আছিল। গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থীকেইটাৰ পৰা আৰক্ষীয়ে এটা AK-56, এটা SLR, 146টা সজীৱ গুলী, এটা ৱাকি টকি, 8টা মোবাইল ফোনৰ লগতে ভালেসংখ্যক আপত্তিজনক নথি পত্ৰ জব্দ কৰিছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টৰ আজি চতুৰ্থ দিনৰ খেলৰ সামৰণি পৰলৈকে শ্ৰীলংকাই দ্বিতীয় ইনিংছত 4টা উইকেট হেৰুৱাই 84 ৰাণ সংগ্ৰহ কৰে। শ্ৰীলংকাই 6টা উইকেট বাকী থকা অৱস্থাত 288 ৰাণত পিছপৰি আছে। ইয়াৰ পূৰ্বে ভাৰতে 193 ৰাণত দ্বিতীয় ইনিংছ সামৰে আৰু শ্ৰীলংকাৰ বাবে 372 ৰাণৰ লক্ষ্য স্থিৰ কৰি দিয়ে। দ্বিতীয় ইনিংছত ঋষভ পণ্টে ভাৰতৰ হৈ সৰ্বাধিক 66 ৰাণ সংগ্ৰহ কৰে। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল অহা 23 আগষ্টত কলম্বোত অনুষ্ঠিত হ'ব। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ উন্নতি হুদাই ম্যানমাৰৰ থেট্টাৰ থুজাৰক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। ভাৰতীয় জ্যোতি ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচান্দে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লৰেন লেম আৰু এলিছন লিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। পুৰুষৰ একক শাখাৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ লক্ষ্য সেন আজি সন্ধিয়া অষ্ট্ৰিয়াৰ কালিনছ ফিলিমৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো।
উচ্চতম ন্যায়ালয়

0: নিতৰ প্ৰশ্নকাকত ফাজিলৰ ঘটনাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে লোৱা ব্যৱস্থা সম্পৰ্কীয় অভিযোগ চালি জাৰি চাবলৈ উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে ফেৰ মাৰিবলৈ দেশত উন্নত মানৰ কৃষি সামগ্ৰী উৎপাদন কৰিব লাগিব বুলি মন্তব্য কৰিছে। 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বটসমূহ ঘোষণা কৰা হৈছে। দেশজুৰি 2 কোটিৰো অধিক স্কুলীয়া শিক্ষাৰ্থীৰ বায়োমেট্ৰিক পৰিচয় সম্পূৰ্ণ কৰি UIDAI উল্লেখনীয় সফলতা অৰ্জন কৰিছে আৰু গালে টেষ্টৰ চতুৰ্থ দিনৰ খেলৰ সামৰণি পৰলৈকে শ্ৰীলংকাই দ্বিতীয় ইনিংছত 4টা উইকেট হেৰুৱাই 84 ৰাণ সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বাতৰি পিছতে পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো এখনি প্ৰামাণ্য লক্ষ্য, কিতাপৰ ৰহঘৰাত পাণ বজাৰ যুগুতাই আনিছে স্বাস্বতী তালুকদাৰ আৰু ঝৰণা ভৰালীয়ে।
2: পাণবজাৰ ব্ৰহ্মপুত্ৰৰ পাৰত সুব্যাপ্ত হৈ থকা গুৱাহাটী চহৰৰ ধমনীত বৈ থকা এখন ঐতিহ্যময় ঠাই পাণবজাৰ।
3: কিতাপৰ চিৰসেউজ ঠিকনা পাণবজাৰ,
2: অসমীয়া ভাষাৰ জীৱন্ত সংগ্ৰহালয় পাণবজাৰ,
3: অসমীয়া জাতিৰ চিন্তাৰ চৰাখৰ পাণবজাৰ,
2: লেখক আৰু পঢ়ুৱৈৰ মিলনৰ স্থান পাণবজাৰত কেৱল কিতাপেই বিক্ৰী নহয়, হয় কাহিনীৰ আদান প্ৰদান, বিনিময় হয় শব্দ, চিন্তা আৰু সপোনৰ। লেখক, প্ৰকাশক, পঢ়ুৱৈ, সমালোচকৰ চিন্তাক জীৱন দিয়ে পাণবজাৰে।
3: সেই চিন্তাৰ পৰাই যেন জন্ম হয় নতুন সাহিত্যিকৰ, নাটকৰ নতুন চৰিত্ৰৰ তথা সমাজৰ নৱজাগৰণৰ। অসমীয়া সাহিত্যৰ মূল শিপাডাল সম্পৃক্ত হৈ আছে পাণবজাৰত। আমিও লুটিয়াই চাবলৈ চেষ্টা কৰিছো অতীতৰ পাণ্ডুলিপি। সেই উদ্দেশ্যেৰে আমি কথা পাতিছিলো পাণবজাৰস্থিত বৰ্ণ প্ৰকাশনৰ স্বত্বাধিকাৰী ৰক্তিম ঠাকুৰীয়াৰ সৈতে।
4: নমস্কাৰ, মোৰ নাম ৰক্তিম ঠাকুৰীয়া। মই পাণবজাৰত যশৱন্ত ৰোডত অৱস্থিত বৰ্ণ বুলি যিটো প্ৰকাশন প্ৰতিষ্ঠান তাৰ স্বত্বাধিকাৰী। মূলতঃ পাণবজাৰৰ ইতিহাস বা পাণবজাৰত গ্ৰন্থ প্ৰকাশনৰ ইতিহাস বা অসমৰ অন্যান্য ঠাইৰ তুলনাত কেৱল পাণবজাৰকেই যে কিতাপৰ এটা মূল চাহিদা আৰু যোগানৰ জেগা হিচাপে মানুহৰ মাজত পৰিচিত হৈ আহিছে, যিখিনি কথা আমাৰ পূৰ্বজ প্ৰকাশক বিক্ৰেতাসকলৰ পৰা, আমাতকৈ জ্যেষ্ঠজনৰ পৰা আমি জানি আহিছোঁ, সেয়া আছিল যে অসমৰ পুথি প্ৰকাশনৰ যিটো ইতিহাস আৰু প্ৰকাশন গোষ্ঠীসমূহৰ যিটো ইতিহাস, সেয়া প্ৰথম অৱস্থাত যিহেতু অসমীয়া কিতাপৰ প্ৰকাশক হিচাপে আমি মূলত খ্ৰীষ্টধৰ্মীয় যিসকল মিছনাৰী ফাদাৰ তেওঁলোকৰ নামেই পাওঁ, তাৰ লগতে আনুষংগিকভাৱে যিখিনি প্ৰাতস্মৰণীয় যিসকল ব্যক্তি অসমীয়া ভাষাটোৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত আৰু অসমীয়া প্ৰকাশন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে যি অৰিহণা আগবঢ়ালে, তেওঁলোকেই কাম কৰিছিল, মূলত খ্ৰীষ্টধৰ্মীয় যিসকল মিছনাৰী সেইসকলে। আৰু তেওঁলোকৰ সময়ত মূলত অসমত পুথি তেতিয়া অৱশ্যে প্ৰথম অৱস্থাত অসমত প্ৰকাশ হোৱা নাছিল, মূলত কলকাতা, শ্ৰীৰামপুৰ এনেকুৱা জেগাত কিতাপবোৰৰ মুদ্ৰণ হৈছিলে, কিন্তু তথাপিও তাৰ পিছৰ ফালে শিৱসাগৰ কেন্দ্ৰিক হিচাপে কিছুমান প্ৰকাশন, আৰু সেই সময়ত আচলতে প্ৰকাশন প্ৰতিষ্ঠান বুলি ক'লে ভুল হ'ব, সেই সময়ত আচলতে যিসকল ব্যক্তিয়ে কামটো কৰিছিল তেওঁলোকৰ নামতেই বহুসংখ্যক কিতাপ ওলাইছিল, যদিও আজিৰ সময়ত সংখ্যাৰ জোখাৰে গুৰুত্বপূৰ্ণ নহয়, তথাপি এটা সময়ত 1840-50 বা তাৰ আগৰ সময়ছোৱাত বা 60-70 মানে 69 শতিকাত যিসমূহ কিতাপ ওলাইছিল, সেই সময়ত মূলত অসমৰ পুথি প্ৰকাশনৰ মূল কেন্দ্ৰস্থলটো আছিল শিৱসাগৰ। আৰু তাৰপিছত লাহে লাহে যেতিয়া মিছনাৰীসকলৰ সেই সময়ৰ পৰিক্ৰমাটো পাৰ হৈ আমাৰ অসমৰ বিভিন্ন স্থানৰ বিভিন্নজন, আৰু প্ৰথম অৱস্থাত খুবেই এটা গুৰুত্বপূৰ্ণ কথা আছিল যে আমাৰ আজি যিদৰে প্ৰকাশন প্ৰতিষ্ঠানসমূহ আছে সেই সময়ত নাছিলে, সেই সময়ত একেবাৰে চালুকীয়া অৱস্থাত আছিলে। আৰু তাৰ ফলত কি হৈছিলে, আমাৰ যিসকল স্বনামধন্য লেখক, সেইসকলৰ বহু

0: সংখ্যক লেখকেই নিজৰ পুথি কলিকতাত মুদ্ৰণ কৰাই নিজে ছপা কৰাই বিকিব লগা পৰিস্থিতি এটা আছিলে। আনকি এই ক্ষেত্ৰত আমি আমাৰ সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, তেখেতৰ মিছেলেনিয়াছ বুক ষ্ট'ৰ বা আমাৰ পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়াৰ লীলা বুলি এখন প্ৰশাসন প্ৰতিষ্ঠান, তেনেধৰণৰ আমি বহু প্ৰশাসন প্ৰতিষ্ঠান পাওঁ যি মূলতঃ লেখকসকলৰ দ্বাৰা পৰিচালিত হৈছিল। আৰু তাৰপিছত সময় আগবাঢ়িল, লাহে লাহে যদিও প্ৰকাশন প্ৰতিষ্ঠানৰ মুদ্ৰণৰ ক্ষেত্ৰত আমাৰ অসমৰ প্ৰকাশন প্ৰতিষ্ঠানসমূহ কলকাতা মুখাপেক্ষী হৈয়ে সেই সময়তো থাকিব লগা হৈছিল। তাৰপিছত লাহে লাহে গুৱাহাটীত প্ৰকাশন প্ৰতিষ্ঠানসমূহ এটি দুটিকৈ গুৱাহাটীৰ বিভিন্ন স্থানত, তেতিয়া একদম প্ৰথম অৱস্থাত এনেকুৱা নাছিল যে কেৱল পাণবজাৰতেই কেন্দ্ৰীভূত হৈ আছিল, বিভিন্ন স্থানত গুৱাহাটীৰ, অৱশ্যে তেতিয়াৰ গুৱাহাটীও আজিৰ দৰে বিস্তৃত নাছিলে, গতিকে পাণবজাৰক কেন্দ্ৰ কৰিয়ে আছিল অঞ্চলখিনি। বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠানে এটি দুটিকৈ নিজৰ প্ৰকাশন প্ৰতিষ্ঠানসমূহৰ কাম আৰম্ভ কৰিবলৈ লৈছিল। আৰু এই ক্ষেত্ৰত আমি নাম ল'বই লাগিব কেইবাগৰাকীও প্ৰাতস্মৰণীয় আমাৰ প্ৰকাশকৰ। তাৰ ভিতৰত মই ভাবোঁ দুটা নাম অতি গুৰুত্বপূৰ্ণ। এটা হ'ল দত্তবৰুৱাসকলৰ যি প্ৰতিষ্ঠান দত্তবৰুৱা পাব্লিছিং কোম্পানী, আৰু দ্বিতীয়টো লয়াৰ্ছ বুক ষ্টল। আৰু এই দুটা প্ৰকাশন প্ৰতিষ্ঠান, তাৰ লগতে তাৰ আগতো বাৰু কেইবাটাও প্ৰকাশন প্ৰতিষ্ঠান আছিল, কিন্তু প্ৰকাশন প্ৰতিষ্ঠান হিচাপে পাণবজাৰক অসমৰ পঢ়ুৱৈ সমাজৰ মাজত পৰিচিতি দিয়াৰ ক্ষেত্ৰত এই দুটা প্ৰকাশন প্ৰতিষ্ঠানৰ নাম আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। আৰু যিহেতু আমি নিজে সেই সময়ৰ চাক্ষুষদৰ্শী নহয়, আমি তাৰ পিছৰ সময়খিনিহে ক'ব পাৰিম বৰ্তমান সময়ত, কিন্তু তাৰ পিছৰ ধৰক পৰিক্ৰমাটো লয়াৰ্ছ বা দত্তবৰুৱা বুক ষ্টলৰ পিছে পিছেই আমাৰ মহাপুৰুষ বুক ষ্টলৰ পৰা আৰম্ভ কৰি এটা সময়ৰ গুৱাহাটী বুক ডিপো, গুৱাহাটী বুক ষ্টল, তাৰপিছত আৰু বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠান, ষ্টুডেণ্ট ষ্ট'ৰ্ছ, তেওঁলোকৰ যদিও এটা সময়ত মূল কাৰ্যালয় গোলাঘাটত আছিলে, এতিয়া তেওঁলোকৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখত গোটেই অসমৰ ভিতৰতেই আমি ভাবোঁ যে পাণবজাৰতেই আটাইতকৈ বেছি প্ৰকাশন আৰু বিক্ৰেতা প্ৰতিষ্ঠানৰ কাৰ্যালয় আছে। আৰু আজিৰ সময়ত আমি আমাৰ হিচাপ অনুসৰি অলপ কম বেছি হ'ব পাৰে শতাধিক প্ৰকাশন প্ৰতিষ্ঠান পাণবজাৰ কেন্দ্ৰিক হৈ আছে। আৰু এইটো প্ৰায় এই শতিকাৰ নহয়, আচলতে যোৱা শতিকাৰ ধৰক 1940-50 চনৰ পৰাই বা স্বাধীনতাৰ পিছৰ পৰাই লাহে লাহে আৰম্ভ হৈ এতিয়া আজিৰ সময়তো প্ৰায় 100 প্ৰকাশন প্ৰতিষ্ঠানে, কোনোবাটো সৰু কোনোবাটো ডাঙৰ, বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠানে নিজৰ কাম কাজ চলাই ৰাখিছে পাণবজাৰ কেন্দ্ৰিকভাৱে। আৰু অসমীয়া গ্ৰন্থৰ যিটো প্ৰকাশন উদ্যোগ, আৰু এই প্ৰকাশন উদ্যোগটোৰ লগে লগেই বহু সংখ্যক পৰিৱেশক আৰু বিক্ৰেতা প্ৰতিষ্ঠান, এই আটাইখিনিয়েই পাণবজাৰৰ পৰাই মূলত কাম কাজ চলাই আছে। কিন্তু সময়ৰ টেকন'লজি, প্ৰযুক্তিবিদ্যা, এইবোৰৰ পৰিসৰ বাঢ়ি যোৱাৰ লগে লগে আজিৰ তাৰিখত অসমত বিভিন্ন জিলা সদৰত, মূলত ডিব্ৰুগড়ত, যোৰহাটত, গোলাঘাটত, এইফালে লখিমপুৰ, ধেমাজি বা বিভিন্ন স্থানত, পাঠশালা, বৰপেটা ৰোড, হাউলি, এনেকুৱা বিভিন্ন স্থানত এতিয়া বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠান আছে আজিৰ সময়তো। কিন্তু তাৰপিছতো আমি ক'ব পাৰোঁ যে মূলত আজিৰ সময়তো অসমীয়া প্ৰকাশন প্ৰতিষ্ঠানৰ জৰিয়তে গোটেই অসমজুৰি কিতাপ বিতৰণ আৰু বিক্ৰীৰ যি মূল নেটৱৰ্ক, সেই নেটৱৰ্কটো এতিয়াও পাণবজাৰ কেন্দ্ৰিক হৈয়ে আছে। আৰু আজিৰ সময়তো আমি আগতে ক'বৰ লেখিয়াকে শতাধিক প্ৰতিষ্ঠানে কিতাপ বিক্ৰী, পৰিৱেশন আৰু প্ৰকাশনৰ জৰিয়তে নিজৰ কাম কাজ চলাই ৰাখিছে। সময়ৰ লগে লগে হয়তো ব্যৱসায়ৰ ক্ষেত্ৰতো বিভিন্ন কম বেছি, ভাল বেয়া বিভিন্ন কথা আহি আছে। কিন্তু তাৰপিছতো যেনেকৈ বিভিন্ন জেগাৰ কথা ক'লে, অসমৰ বিভিন্ন জেগাৰ কথা ক'লে, ঢেকিয়াল বুলি ক'লে এই গুড় বা কিবা এটা জেগাৰ কথা ক'লে যে অসমৰ এই জেগাটো কিহৰ কাৰণে বিখ্যাত, ওৰাং বুলি ক'লে ৰসগোল্লা, ঠিক তেনেকৈ পাণবজাৰো কিতাপৰ সৈতে, কিতাপ শব্দটোৰ সৈতে পাণবজাৰৰ নামটো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আৰু আমি আশা কৰিম এয়া সদায় থাকক, পাণবজাৰক ভৱিষ্যতেও অসমৰ ৰাইজে, অসমৰ পঢ়ুৱৈ সমাজে গ্ৰন্থৰ মিলনস্থলী হিচাপেই লওক। পাণবজাৰৰ আজিৰ যি পৰিৱেশ ইয়াতকৈ আৰু ভাল হওক, প্ৰকাশন প্ৰতিষ্ঠানসমূহ আগবাঢ়ি যাওক। ধন্যবাদ।
1: পাণবজাৰৰ এক সুকীয়া পৰিচয় আছে। বিংশ শতাব্দীৰ আৰম্ভণিৰ পৰাই পাণবজাৰ হৈ পৰিছিল অসমীয়া প্ৰকাশন ব্যৱস্থাৰ ৰাজধানী। ই হৈ পৰিছিল অসমীয়া চিন্তন নিৰ্মাণৰ কাৰখানা। পাণবজাৰে গঢ়ি তুলিলে লেখক, প্ৰকাশক আৰু পঢ়ুৱৈৰ মাজত এক অদৃশ্য সেতু।
2: প্ৰকাশনৰ প্ৰাণকেন্দ্ৰ পাণবজাৰতেই অসমীয়া সাহিত্যই যেন নিজৰ কণ্ঠ বিচাৰি পাইছিল, পাঠকৰ ওচৰ চাপিবলৈ সক্ষম হৈছিল আৰু মুকলি হৈছিল ভৱিষ্যত।

0: মাজতৰ বাট লেখকৰ টোকাবহীৰ পৰা শব্দবোৰে ছপাশালৰ বকুচাত উঠি পাণবজাৰৰ গলিৰ মাজেৰে অসমৰ বিভিন্ন প্ৰান্তলৈ বাট বুলিছিল।
1: মই চন্দ্ৰপ্ৰসাদ, মই ডাক্তৰ ৰবীন্দ্ৰ মোহন শৰ্মা, দাদা ৰাজেন্দ্ৰ মোহন শৰ্মা, আৰু দাদা এই ব্যৱসায়টো প্ৰথম আৰম্ভ কৰিছিল টিহুত 1977 চনত এপ্ৰিল মাহত। তাৰ পৰাই আৰম্ভ কৰি ইয়াত 1988 চনৰ 8 আগষ্টত গুৱাহাটীৰ পাণবজাৰত আমাৰ এখন নতুনকৈ আকৌ চন্দ্ৰপ্ৰসাদৰ ইয়াত এটা ব্ৰাঞ্চ খোলা হ'ল। তেতিয়া টিহু আৰু গুৱাহাটী দুয়োটাই আছিল। বৰ্তমান অৱশ্যে টিহুটো বন্ধ হৈছে, টিহুত এতিয়া নাই আৰু, এতিয়া গুৱাহাটীয়ে চলি আছে। এই ব্যৱসায়টো আমি যেতিয়া প্ৰথম ষ্টাৰ্ট কৰা হৈছিল 1977 চনতে, তেতিয়াৰ পৰাই কিতাপ প্ৰকাশ কৰা হৈছিল। সেই সময়ত DTP নাছিলে, হেণ্ড কম্পোজ আছিল। হেণ্ড কম্পোজত কিবা এখন কিতাপ কৰিব লাগিলে, বিশেষকৈ মেথছৰ বা এনেকুৱা কিতাপ কৰিলে লাগে বেছি দিগদাৰি হয়। কেতিয়া ফোন কিছুমান নাথাকে, হাতেদি চাই চাই লগাই লগাই কৰে, নাথাকিলে আকৌ কিবা কলকাতাৰ পৰা সেই ফোনটো অৰ্ডাৰ দি আনে, আনি তেনেকৈ কৰে, কৰি সেই তেনেকুৱা ধৰণে কিতাপবিলাক প্ৰিণ্ট কৰা হৈছিল। তাৰ কেইবছৰমান পিছৰ পৰা DTP আহিলে, কলিকতাত আহিছিলে। ইয়াতো আমাৰ ইয়াত তাৰ 2-1 বছৰ পিছত মানে দুঠাইত DTP আহিছিল। তাৰ ভিতৰত এজন আছিলে ইয়াতে ভৰলুত, এজনে আনিছিলে, আৰু এজন নন্দন শৰ্মা, তেখেতক বহুতে জানে, তেখেতে আনিছিলে DTP মানে কম্পিউটাৰৰ তেতিয়া। তাৰ বাহিৰে গুৱাহাটীত নাছিলে আৰু। তাৰপিছত লাহে লাহে বহুত হ'ল। আমি মনত আছে, মই তেতিয়া টিহুত প্ৰেক্টিচ কৰি আছিলোঁ, তেতিয়া দাদাৰ লগত কলকাতাত গৈছিলোঁ, গৈ তাতে হেণ্ড কম্পোজৰ কামো চলিছিল আৰু DTPও কৰিছিলোঁ। আৰু সেই সময়ত আমাৰ ইয়াত মাল্টি কালাৰ প্ৰিণ্টিং নহৈছিল, তেনেকুৱা প্ৰেছ নাছিলে। গতিকে মাল্টি কালাৰ প্ৰিণ্ট কৰিব লাগিলে কভাৰ প্ৰিণ্ট কৰিব লাগিলেও, আনকি এতিয়াও আমাৰ পৰা অৰ্ডাৰ লৈ কিছুমানে চিপ কাচিত গৈ প্ৰিণ্ট কৰি আনি দিছিলে, তেনেকুৱা ধৰণে কৰি আনি দিছিল, কিছুমান বাহিৰত কৰি আনি দিছিলে। আৰু তাৰপিছত বহুত কিতাপ দিল্লীত প্ৰিণ্ট কৰিছিলোঁ। দিল্লীত সেই আমোদ চৌহান বুলি এজন আছিল, বহুত আমাৰ ইয়াৰ পাব্লিছাৰ বহুতৰ তেওঁ প্ৰিণ্ট কৰিছিল, ইয়াৰ পৰা অৰ্ডাৰ লৈ যায় কৰি দিয়ে। তাৰপিছত কলকাতাৰ পৰা হেণ্ড কম্পোজৰ সময়তো আমি বিশেষকৈ অৰুণ মোদী বুলি এজন আছিলে, তেওঁ আমাৰ কিতাপ বহুত কৰিছিলে, কাৰণ ইয়াত প্ৰেছ কম আছিল। গতিকে হেণ্ড কম্পোজ ইয়াত কৰিব লাগিলে বহুত সময় লাগে আৰু কিছুমান অলপ অসুবিধা হয়, গতিকে কলকাতাত কৰিছিলোঁ। তেতিয়া মানে মেক্সিমাম কিতাপ কলকাতা আৰু দিল্লীত প্ৰিণ্ট কৰা হৈছিল। তাৰ পৰা আহি আজি কিছু বছৰ আগৰ পৰাহে ইয়াত মাল্টি কালাৰ প্ৰিণ্টিং মেচিন আহিলে, কভাৰ প্ৰিণ্ট হোৱা হ'ল, অন্যান্য সুবিধা হ'ল, DTP এভেইলেবল হৈ গ'ল, লাহে লাহে কিতাপ প্ৰিণ্ট কৰাটো সহজ হৈ পৰিল। এটা সময়ত কিতাপ প্ৰিণ্ট কৰিব লগা ভাবিব লগা আছিল বাহিৰত, তাৰ যেতিয়া সহজ হ'ল, এতিয়া সকলোৱে যিকোনো ঠাইত, সৰু সৰু ঠাইতো নিজে কম্পোজ কৰে, নিজে এখন কিতাপ পাব্লিছ কৰে, এতিয়া অজস্ৰ পাব্লিছাৰ আজিকালি, সেইকাৰণে সৰু ঠাইতো পাব্লিছাৰ, চব ঠাইতে পাব্লিছাৰ আছে তেনেকুৱা। গতিকে প্ৰিণ্টিঙৰ তেনেকুৱা ধৰণে ডেভেলপ হৈ আহিছে আমাৰ ইয়াত সুবিধাবিলাক। বাকী ব্যৱসায়ৰ ক্ষেত্ৰত এটা সময়ত কিতাপৰ ব্যৱসায় খুব ভাল আছিল, আমাৰ যি সময়ত আৰম্ভ হৈছিল সেই সময়তো ভাল আছিল, তাৰ আগত আৰু ভাল আছিল। তাৰে আগত কিতাপবিলাক, টেক্সটবুকবিলাক, স্কুলৰ টেক্সটবুকবিলাকো পাব্লিছাৰবিলাকে পাইছিল। কিন্তু আমাৰ যেতিয়া কিতাপৰ ব্যৱসায়টো আৰম্ভ হৈছে 1977 চনত, তেতিয়া অলৰেডি টেক্সটবুক প্ৰডাকশ্যনৰ এইবিলাক কিতাপবিলাক গভৰ্ণমেণ্টে পাব্লিছ কৰা আৰম্ভ কৰিলে, আৰু তেতিয়াৰ পৰা আৰু প্ৰাইভেট পাব্লিছাৰে কিতাপবিলাক তেনেকৈ নাপায়। আগতে যিকোনো পাব্লিছাৰে এখন কিতাপ পাব্লিছ কৰে আৰু স্কুলবিলাকত যায়, সেইখনে টেক্সটবুক হিচাপে চলে। 2-3টা পাব্লিছাৰ, তেতিয়া লিমিটেড পাব্লিছাৰ আছিল, খুব কম আছিল। আমাৰ ইয়াত দত্ত বৰুৱান কোম্পানী, লাৰ্জ বুক ষ্টল, তিনিচুকীয়াত মিত্ৰ এজেঞ্চি, এনেকুৱা ধৰণৰ কিছুমান পাব্লিছাৰ আছিল, আৰু বুক খুব বেছি নাছিলে তেতিয়া। 10-12টা পাব্লিছাৰ হয়তো ভাল পাব্লিছাৰ আছিল অসমত তেতিয়া সেই সময়ত। তাৰপিছত এতিয়া গৈ গৈ অজস্ৰ হৈছে পাব্লিছাৰ, কিন্তু কিতাপবিলাক হৈছে এতিয়া গভৰ্ণমেণ্টে পাব্লিছ কৰে। আৰু লাহে লাহে গৈ গৈ এটা ফ্ৰী বুকবিলাক দিয়া হ'ল। এতিয়া হায়াৰ ছেকেণ্ডেৰী লেভেলত দিয়া মানে কি, যিখিনি বেচৰকাৰী স্কুল সেইখিনিৰ কাৰণে কেইখনমান কিতাপ পাব্লিছাৰবিলাকক দিয়ে, অলপ অলপ পায়, বাকী চব ফ্ৰী। আৰু সেইকাৰণে ফ্ৰী কিতাপ পোৱাৰ কাৰণে ষ্টুডেণ্টবিলাকে আজিকালি দোকানবিলাকত অহা কমাই দিছে। আগতে হয় কি, ষ্টুডেণ্টবিলাকে কিতাপ কিনিব আহিছিল, কিতাপৰ লগতে কিছুমান সহায়িকা কিনিছিল, অন্য অন্য ষ্টেচনেৰে, কাগজ চাগজ ষ্টেচনেৰে কিবা কিবি এইবিলাক বস্তু কিনিছিল। আজিকালি ষ্টুডেণ্টবিলাকে মোটামুটি সেইবিলাক অহা কমায়ে দিছে। আৰু এতিয়া আমাৰ চাব গ'লে ষ্টুডেণ্টবিলাকে কিতাপ কিনাটো বহুত কমাইছে, বিশেষকৈ কলেজৰ বা ইউনিভাৰ্চিটি। এতিয়া ছেমিষ্টাৰ ছিষ্টেম হ'ল, ছেমিষ্টাৰ ছিষ্টেমৰ পিছত কলেজ ইউনিভাৰ্চিটি বহুত হ'ল, চবৰে অলপ অলপ ডিফাৰেঞ্চ থাকে, কোৰ্চবিলাকৰ কিতাপ বেলেগ বেলেগ। সেইকাৰণে ষ্টুডেণ্টবিলাকে, পাব্লিছাৰবিলাকে হয় কি, ষ্টুডেণ্টে এখন ইউনিভাৰ্চিটি, ষ্টুডেণ্টে আন এখন ইউনিভাৰ্চিটিৰ কিতাপ কিনিব ইচ্ছা নকৰে, আৰু পাব্লিছাৰবিলাকৰ কাৰণে, সেইকাৰণে অলপ ষ্টুডেণ্টৰ কাৰণে কিতাপ এখন পাব্লিছ কৰাও দিগদাৰী। আগতে যিবিলাক কিতাপ আমাৰ বছৰত 500 কপি হৈছিল, এতিয়া সেইবিলাক 50 কপিত পৰিছে, তেনেকুৱা হৈছে ৰেফাৰেঞ্চবিলাক, কোৰ্চ অৰিয়েণ্টেড কিতাপ। অসমীয়া আমাৰ যথেষ্ট কিতাপ আছে, আমাৰ পাব্লিকেশ্যন অজস্ৰ আছে, এতিয়া মহেশ্বৰ নগৰৰ প্ৰায়খিনি কিতাপ আমাৰ, বহুত কিতাপ আছে তেনেকুৱা বিভিন্ন মানে ৰাইটাৰৰ, কিন্তু সেইবিলাক কিতাপ কলেজ ইউনিভাৰ্চিটি ষ্টুডেণ্টবিলাকে খুব কিনিছিল, এতিয়া সেইবিলাক একদম কমি গৈছে। আৰু আন এটা প্ৰব্লেম হৈছে ৰিটেলাৰবিলাকৰ, ৰিটেলাৰবিলাকৰ হৈছে কি, আজিকালি ফ্লিপকাৰ্ট এইবিলাকত কিতাপবিলাক পায়, আনকি আমাৰ পাব্লিছাৰে যিটো কমিশ্যনত কিতাপ এখন কিনি আনে, মানে ৰিটেলাৰবিলাকে যিটো কমিশ্যনত কিনি আনে, ফ্লিপকাৰ্টত হয়তো সেই ষ্টুডেণ্টে তাতকৈ কমতে পাই যায় ঘৰতে, গতিকে দোকানত কিনিব নাহে, সেইকাৰণে ৰিটেলাৰবিলাকৰ দিগদাৰী হৈছে। এতিয়া এনেকুৱা হৈছে যে মানুহে বাহিৰা কিতাপ যিখিনি নভেল চভেল যিখিনি এনেকৈ আছে, বুক ফেয়াৰৰ সময়তে সেই ছিজনটোতে অলপ মানুহবিলাকৰ অলপ উৎসাহ আহে, বুক ফেয়াৰত অলপ মানুহ আহে, তাৰে কিনেও কিতাপ,

0: হয়তো সেই সময়তে নতুন নতুন কিতাপ কিছু পাব্লিছ হয় আৰু মানুহে অলপ কিনে, কিন্তু যিমানখিনি দৰকাৰ সিমান হয়তো নহয় আৰু অসমীয়া কিতাপৰ পঢ়ুৱে কমি গৈছে। এতিয়া এটা সময়ত আমাৰ হিতেশ ডেকাৰ কিতাপে কিমান বিক্ৰী হৈছিল, আজিকালি একেবাৰে কমি গৈছে। সেই সময়ত হয়তো গ্ৰাম্য জীৱনৰ ওপৰত লিখা কিতাপ আজিকালি সেই পৰিৱেশো নাই, সময়ো নাই। এতিয়া অসমীয়া কিতাপ নপঢ়ে, কিতাপ বিক্ৰী নহয়, কিতাপ প্ৰকাশ নহয়, অসমীয়া ভাষাটোনো কেনেকৈ থাকিব? গতিকে পাব্লিছাৰবিলাকৰ লগত কিতাপ ব্যৱসায়খিনিৰ বাহিৰেও গোটেই অসমীয়া সকলো সমাজৰ সকলোৰে দায়িত্ব আছে, কৰণীয় আছে। সকলে অন্তত অসমীয়া কিতাপৰ পঢ়াৰ এটা আন্দোলন গঢ়ি তুলিব লাগে। আৰু আমি সদায় কৈ থাকোঁ, বিয়া বাৰু কিবা কিবিতো পেকেট এটা নহয়, পেকেট হ'লে কিবা এটা দি দিয়ে আৰু গিফ্টত, তাতকৈ কিতাপ এখন দিয়া কৰকচোন। কিন্তু লাজতে বহুতে কিতাপ নিদিয়ে, কিতাপ দিলে 10খন কিতাপ দিলে কোনোবা এখনটো পঢ়িব। গতিকে এই বস্তুবিলাক অলপ হ'লেও অলপ কামত আহে।
1: বিংশ শতিকাৰ আৰম্ভণিৰ সময় অসমীয়া ভাষা সাহিত্যৰ প্ৰচাৰৰ উদ্দেশ্যে গ্ৰন্থ প্ৰণয়ন আৰু প্ৰকাশনৰ ক্ষেত্ৰখনত নৱদিগন্তৰ সূচনা কৰিছিল হৰিনাৰায়ণ দত্তবৰুৱাই। তেখেতৰ ত্যাগ আৰু নিষ্ঠাৰ ভেটিতেই গঢ় লৈ উঠা উমা প্ৰেছ আৰু দত্তবৰুৱা এণ্ড কোম্পানী হৈ পৰিছিল অসমৰ চিনাকি ঘৰুৱা নাম। সেই সময়ৰ নলবাৰীৰ ক্ষুদ্ৰ ছপাশাল উমা প্ৰেছ হৈ পৰিছিল ভক্তি সাহিত্যৰ পাঠক আৰু সাহিত্যানুৰাগীৰ আপুৰুগীয়া সম্পদ।
2: নীলাচলৰ নামনিত গুৱাহাটীত স্থাপিত হৈছিল বিখ্যাত অত্যাধুনিক শ্ৰী গুৰু প্ৰেছ। জাতীয় চেতনা আৰু আৰ্থিক স্বাৱলম্বনৰ লক্ষ্যক সাৰোগত কৰি মধ্যযুগৰ ভক্তি সাহিত্যৰ প্ৰকাশন আৰু বিপণনৰ বাবে হৰিনাৰায়ণ দত্তবৰুৱাই জীৱন উৎসৰ্গা কৰিছিল। তেখেতে 1908 চনত গোপালচন্দ্ৰ বৰুৱাৰ সৈতে বৰুৱা এজেঞ্চি স্থাপনেৰে পাঠ্যপুথি প্ৰণয়নৰ ক্ষেত্ৰতো গুৰি ধৰিছিল। এয়াই আছিল তেওঁৰ ব্যৱসায়িক জীৱনৰ আৰম্ভণি। এনেকৈয়ে প্ৰতিষ্ঠা হৈছিল গ্ৰন্থ বিপণীৰ বাটকটীয়া বিচিত্ৰ নাৰায়ণ দত্তবৰুৱাৰ দত্তবৰুৱা ব্ৰাদাৰ্ছ আৰু লয়াৰ্ছ বুকষ্টল। দত্তবৰুৱাৰ অসীম ত্যাগ, সংগ্ৰাম আৰু কৃষ্ণ সাধনাই জীপাল অসমীয়া সাহিত্য জগতক দিছিল সঞ্জীৱনী সুধা।
1: পাণবজাৰে লেখকৰ সপোনক লালন কৰে। শাৰী শাৰী গ্ৰন্থ বিপণীয়ে লেখকৰ প্ৰথমখন প্ৰকাশিত কিতাপৰ উৎকণ্ঠাৰ উত্তৰ দি যায়। এই ৰাজপথতেই যেন লেখকে বুটলি লৈ নতুন কাহিনী অথবা উপন্যাসৰ নতুন চৰিত্ৰৰ চিত্ৰণ। লেখকৰ অন্তৰাত্মাৰ প্ৰশ্নৰ উত্তৰো যেন পাণবজাৰৰ পৃষ্ঠাই পৃষ্ঠাই বিয়পি আছে। আমি কথা পাতিছিলো আধুনিক অসমীয়া কাব্য জগতৰ অন্যতম জনপ্ৰিয় কবি তথা প্ৰসিদ্ধ

0: সাঁচি থোৱা সময়ৰ গোন্ধ, ইতিহাসৰ ধূলি আৰু স্মৃতিৰ গোন্ধ। এসময়ত এই ঠাই আছিল লেখক শিল্পীৰ আড্ডাৰ ঠাই। কবি, লেখক আৰু সৃষ্টিশীল মনবোৰে হয়তো বিচাৰি পাইছিল নতুন সৃষ্টিৰ তাগিদা। মোৰ আজিও মনত আছে ছিংগাৰছ দোকানলৈ ক্ৰাফ্টৰ সামগ্ৰী কিনিবলৈ যোৱা, কলেজৰ বাবে পুৰণি নতুন কিতাপৰ দোকানত ঘণ্টাৰ পাছত ঘণ্টা ঘূৰি ফুৰা। কটনৰ নামভৰ্তি কৰাৰ পাছত পাণবজাৰ যেন মোৰ আৰু অধিক আপোন হৈ উঠিল। তেতিয়া এই ঠাইখনক মানুহৰ মাজেৰে চিনি পালো। মানুহৰ হৃদয়ৰ বিশালতা, সংকীৰ্ণতা, দৰিদ্ৰ শিশুৰ চকুৰ নীৰৱতা, ব্যস্ততাৰ মাজতো হঠাৎ অলপ ধীৰ হৈ মানুহে মানুহক চিনি পোৱাৰ মুহূৰ্তবোৰ। বৰ্তমান মই দিল্লীত থাকোঁ, কিন্তু পাণবজাৰক মই কঢ়িয়াই ফুৰোঁ। যলৈকে যাওঁ পাণবজাৰক মোৰ লগতেই লৈ যাওঁ। প্ৰতিখন নতুন চহৰত, প্ৰতিটো পুৰণি কিতাপৰ দোকানত, কোনোবা ফুটপাথৰ চাহৰ দোকানত, সন্ধিয়াৰ কোনো আড্ডাত মই পাণবজাৰৰ প্ৰতিচ্ছবি বিচাৰি ফুৰো। গুৱাহাটী বহুত সলনি হৈছে, ভয়ংকৰ বেগেৰে সলনি হৈছে, কিন্তু পাণবজাৰ সলনি হোৱা নাই। আজিও ল'ৰা ছোৱালীবোৰে পাণবজাৰৰ বুকুত খোজ কাঢ়ে। জীৱন, সপোন, ভৱিষ্যত, কবিতা, সাহিত্য আদি হাজাৰ কথাৰ মাজেৰে তেওঁলোকৰ যৌৱনে নিজৰ ভাষা বিচাৰি ফুৰে। আমাৰ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে মোৰ এটাই কামনা, পাণবজাৰ পুনৰ চিন্তা আৰু সৃষ্টিৰ এক উমাল আশ্ৰয় হওক, আকৌ সন্ধিয়াৰ চাহৰ কাপৰ কাষত মানুহৰ আড্ডা হওক। সময়ৰ দাবীত ঠাইবোৰ সলনি হ'ব পাৰে, কিন্তু কিছুমান ঠাই আমাৰ ভিতৰত ইমান গভীৰভাৱে আপোন হৈ পৰে যে আমি ঠাইখন এৰি আহিলেও ঠাইখনে আমাক কেতিয়াও এৰি নাযায়। মোৰ বাবে পাণবজাৰ তেনে এখন ঠাই যাক মই কঢ়িয়াই ফুৰো আজীৱন।
1: প্ৰতিজন লিখকৰ ভিতৰত এজন পাঠক থাকে। সেই পাঠকজনৰ জন্ম পাণবজাৰতেই। ফুটপাথৰ কাষত ট্ৰাংক খুলি এঠোপ কিতাপৰ মাজত বহি থকা বিক্ৰেতাজনে আগবঢ়াই দিয়া ধূলিৰে ধূসৰিত শব্দবোৰে তেওঁক দিব পাৰে নতুন জগতৰ সন্ধান। পঢ়ুৱৈয়ে পাণবজাৰৰ পৰা কেৱল কিতাপেই নিকিনে, লগত লৈ আহে এটি নতুন দৃষ্টিভংগী, ঘৰলৈ উভতে এটি ভৰুণ মনৰ সৈতে।
2: পুৰণি এচোৱা সময়ক বিচাৰি, কিতাপৰ চিনাকি গোন্ধ বিচাৰি অহা পঢ়ুৱৈৰ খোজত আজিও খদমদম পাণবজাৰ। ব্যস্ত মহানগৰীৰ কোনোবা এটি ফুটপাথ কিম্বা কিতাপৰ গলিত পাঠকে বিচাৰি ফুৰে বেজবৰুৱা, মামণি ৰয়ছম অথবা বৰগোহাঁইক। তাৰ মাজে মাজে আগবাঢ়ে কাকত, কলম, মানচিত্ৰ, টেক্সটবুক বিচাৰি অহা ব্যস্ত খোজৰ মিচিল।
1: পাণবজাৰে সমৃদ্ধ কৰা গৱেষক ছাত্ৰ সুদৰ্শন কৌশিক শৰ্মাই মনৰ অনুভৱ ব্যক্ত কৰে এইদৰে।
3: নমস্কাৰ, মই সুদৰ্শন কৌশিক শৰ্মা, বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ছাত্ৰ। পাণবজাৰৰ এটা বিশেষ গুৰুত্ব সেই অতীজৰে পৰাই আছিল। আমি যেতিয়া উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ কথাও কওঁ, তেনেহলে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন উচ্চ শিক্ষা প্ৰতিষ্ঠান কটন কলেজ এই পাণবজাৰ অঞ্চলতেই গঢ়ি তোলা হৈছিল। বিদ্যালয়ৰ প্ৰসংগ আমি উল্লেখ কৰিব পাৰোঁ, কটন কলেজিয়েট স্কুল, পাণবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়। সেইফালে আকৌ ছোৱালীৰ বাবে বিশেষভাৱে থকা এখন বিদ্যালয় আছে। পৰৱৰ্তী কালত ইংৰাজী মাধ্যমৰ কিছুমান বিদ্যালয়ো তাত স্থাপন হৈছে। গতিকে এই অঞ্চলটো আৰম্ভণিৰ পৰাই আধুনিক শিক্ষাৰ যিটো পৰম্পৰা ভাৰতবৰ্ষত ব্ৰিটিছসকলে আৰম্ভ কৰিছিল, তাৰ প্ৰাথমিক প্ৰভাৱ সেয়া আমি পাণবজাৰ অঞ্চলতেই দেখিবলৈ পাওঁ। সমগ্ৰ অঞ্চলটো শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি বৌদ্ধিক চৰ্চাৰ প্ৰাণ কেন্দ্ৰ বুলি ক'ব পাৰি। যেতিয়া কোনো এটা অঞ্চলত শিক্ষানুষ্ঠান বৃদ্ধি পাব বা শিক্ষানুষ্ঠানসমূহ গঢ়ি উঠিব, তেতিয়া তাত প্ৰয়োজনীয়তা আহি পৰিব কিতাপৰ, বহিৰ, কলমৰ। কাজেই পাণবজাৰ অঞ্চলত যিহেতু প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানলৈকে, বৰ্তমানটো বিশ্ববিদ্যালয় পৰ্যায়তো তাত শিক্ষানুষ্ঠান আছে, গতিকে কাজেই তাত স্থাপন হ'ল এখন এখনকৈ কিতাপৰ দোকানসমূহ, যিসমূহ দোকান অবিহনে কিন্তু পাণবজাৰক অনুভৱ কৰিব নোৱাৰি আৰু পাণবজাৰক ভাবি চাব নোৱাৰি। পাণবজাৰৰ ঐতিহ্য সেয়া শিক্ষাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু স্বাভাৱিকভাৱে ইয়াত কিতাপৰ এটা বৃহৎ উদ্যোগ স্থাপন হৈছিল যি আজিকো প্ৰতি বৰ্তি আছে। এই কিতাপৰ লগতেই ইয়াত কিন্তু বৌদ্ধিক চৰ্চাও বহুলাংশে হৈছিল। সেই পাণবজাৰ যেতিয়া ইখনৰ পাছত সিখন দোকান স্থাপন হ'বলৈ ধৰিলে, সেইসমূহ কেৱল কিতাপ কিনা বেচা কৰা দোকান নাছিল, তাৰে যিসকল কৰ্মচাৰী

0: তাৰে যিসকল স্বত্বাধিকাৰী তেওঁলোকৰ সৈতে ছাত্ৰৰ বা শিক্ষকৰ বা আন সাধাৰণ লোকৰো সম্পৰ্ক কেৱল ব্যৱসায়তে সীমাবদ্ধ নাছিল। যদিহে আজিও কোনো এগৰাকী ব্যক্তি পাণবজাৰলৈ কোনো এখন কিতাপৰ বাবে যায়, তেনেহ'লে তাত আৰু তেওঁ নতুনকৈ 10খন কিতাপৰ কথা জানি আহিব পাৰে। অঞ্চলটোৰ এক বৌদ্ধিক গুৰুত্ব আছিল সমগ্ৰ অসমৰ ভিতৰত। শিক্ষাৰ্থীৰ জীৱনৰ ই এক অত্যন্ত গুৰুত্বপূৰ্ণ অংশ, ইমান প্ৰাণৱন্ত। মোৰ এতিয়াও মনত আছে এটা সময় আছিল, বিংশ শতিকাৰ কথা খুব সম্ভৱ, বা একবিংশ শতিকাৰ আৰম্ভণিৰ পৰ্যায়ৰ, লয়াৰ্ছ বুক ষ্টল খুবেই জনপ্ৰিয় আছিল। লয়াৰ্ছ বুক ষ্টলৰ পৰা যদি কোনোৱে নিজৰ কিতাপ প্ৰকাশ কৰিব পাৰিছে, তেনেহ'লে তেওঁ অতিকৈ বিখ্যাত বা জনপ্ৰিয় এগৰাকী সাহিত্যিকলৈ পৰিণত হোৱাৰ নজিৰো আছে। আৰু তেনেকৈয়ে বহুকেইখন প্ৰতিষ্ঠান আছে, বহুকেইটা গোষ্ঠী আছে, যিয়ে অসমীয়া সাহিত্যলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে, অফুৰন্ত শক্তি বৰ্ধন কৰিছে। সেই কিতাপৰ গলিটোত সোমাই যোৱাৰ লগে লগেই আপুনি এখন অন্য জগতত প্ৰৱেশ কৰে, যিখন জগতত বৌদ্ধিক শৃংখলা আছে, যিখন জগতত মানসিক উৎকৰ্ষ সাধন কৰিব পৰাকৈ প্ৰত্যেকটো সম্পদ আছে, আৰু যিখন জগতত মানুহৰ সম্পৰ্কৰো মূল্য আছে। সেই কিতাপসমূহে মানুহক মানুহ হ'বলৈ শিকায়। সেই কিতাপৰ সৈতে অনবৰতে লাগি থকা কৰ্মচাৰী তথা স্বত্বাধিকাৰীসকলে আপোনাক জীৱনৰ সৈতে ন সম্পৰ্ক স্থাপন কৰিবলৈ শিকায়। ইয়াত আমি আহোঁতে আমাৰ এগৰাকী ছাৰে এটা খুব বিখ্যাত উক্তি কৈছিলে, আৰু এতিয়াও আমাৰ মনত সি গুঞ্জৰিত হৈ থাকে, যে পাণ বজাৰত সকলো সময়তে এটি বতাহ বলি থাকে, সেই বতাহত উটি ভাহি নাযাবা, কিন্তু সেই বতাহ গাত নলগাকৈও থাকিবলৈ নিদিবা। গতিকে ইয়াৰ পৰাই গম পায় যে পাণ বজাৰৰ প্ৰাণৱন্ত স্বৰূপটো কোনটো পৰ্যায়ৰ। মোৰ বোধেৰে সমগ্ৰ অসমৰ ভিতৰত আটাইতকৈ বেছি যৌৱনোচ্ছল, আটাইতকৈ বেছি প্ৰাণ চঞ্চল অঞ্চলটোৱেই হৈছে এই পাণ বজাৰ। এই পাণ বজাৰৰ বতাহত এটি ৰাগী আছে, যি ৰাগীয়ে আপোনাক বাৰে বাৰে তালৈ টানি আনিব। যদিহে কোনোৱে এবাৰলৈ হ'লেও পাণ বজাৰৰ অভিজ্ঞতা লাভ কৰিছে, তেনেহ'লে সি অনুভৱ কৰিব পাৰিব যে পাণ বজাৰৰ কিমান গুৰুত্ব বা পাণ বজাৰৰ কি অনুভৱ সকলো সময়তে আপোনাৰ যৌৱনৰ কথা মনত পেলাই দিয়ে। পুনৰবাৰ কৈছোঁ, ই আটাইতকৈ যৌৱনোচ্ছল, প্ৰাণ চঞ্চল, ইয়াৰ অনুভৱটো আটাইতকৈ সুকীয়া।
1: এই চহৰৰ ভিতৰত আছে আৰু এখন চহৰ য'ত শব্দই ঘৰ সাজে। ইয়াত ফুটপাথী আলমাৰী, কাঠৰ তক্তাই দোকান, তাতেই থোপ খাই ৰয় হাজাৰ সপোনে। তাৰ মাজতেই বিচৰণ লেখক পাঠকৰ, পুৰণি কিতাপৰ সুঘ্ৰাণে কৰি তোলে সমৃদ্ধ। সময় সলনি হয়, সলনি হয় মানুহৰ চিন্তাধাৰা, নগৰৰ বৈশিষ্ট্য, পথবোৰে নতুন ৰূপ লয়। পাণ বজাৰৰ বুকুতো খোদিত হৈ ৰৈছে সময়ৰ সাঁচ। পুৰণি কিতাপৰ গোন্ধ, ছপাশালৰ আখৰ আৰু কিতাপৰ বিপণীসমূহৰ নীৰৱ ব্যস্ততাই গঢ় দিয়া পাণ বজাৰতো পৰিছে সময়ৰ আঁচৰ। পৰিৱৰ্তনৰ বতাহে চুই গৈছে পাণ বজাৰখনকো। সেই পৰিৱৰ্তনৰ আঁৰতো আছে এক দীঘলীয়া কাহিনী। নতুনৰ আগমনে পাণ বজাৰকো দিছে নতুন ৰূপ। পাণ বজাৰৰ পৰিচয় এতিয়া অতীতৰ গৌৰৱতে সীমাবদ্ধ হৈ নাথাকি ই নতুন চিন্তা, নতুন সাহিত্য আৰু নতুন প্ৰজন্মৰ সপোনৰ সৈতে আগবাঢ়ি যোৱাৰ এক সম্ভাৱনাৰ নাম। আৰু হয়তো পাণ বজাৰৰ কাহিনীৰ আটাইতকৈ ধুনীয়া কথাটো এয়াই, ই শেষ হোৱা কাহিনী নহয়, প্ৰতিদিনে নতুনকৈ লিখি থকা এটি কাহিনী, হয়তো এতিয়াও লিখা হোৱা নাই, কিন্তু সেই কাহিনী লিখিব নতুন প্ৰজন্মই, নতুন শব্দেৰে, নতুন সপোনেৰে।
2: ইমানপুৰে শ্ৰোতাসকলে কিতাপৰ ৰঘৰাত পাণ বজাৰ শীৰ্ষক প্ৰামাণ্য লক্ষ্য শুনি শুনিলে। যুগুতাই আনিছিলে স্বাস্বতী তালুকদাৰ আৰু ঝৰণা ভৰালীয়ে।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। আজিৰ ছবি নদী মাথো বয়। নদী মাথো বয় নামটোৰ মাজতেই যেন লুকাই আছে জীৱনৰ এক গভীৰ দৰ্শন। নদীৰ দৰে সময় উৰুই নাথাকে, দুখ প্ৰেম অভিমান স্মৃতি সকলো বুকুত সামৰি সি মাথো বৈ যায়। এই ছবিখনৰ গানবোৰ যেন সেই বৈ যোৱা নদীৰ বুকুত ভাহি থকা কিছুমান অনুভৱৰ টুকুৰা। কেতিয়াবা সুৰত শুনা যায় প্ৰেমৰ কোমলতা, কেতিয়াবা বিচ্ছেদৰ নীৰৱ বিষাদ, আকৌ কেতিয়াবা জীৱনৰ অনিশ্চিত বাটৰ দীৰ্ঘশ্বাস। নদী মাথো বয় কেৱল এখন ছবিৰ নাম নহয়, ই যেন জীৱনৰ এক ৰূপক, য'ত কিছুমান মানুহ ঘাত হৈ ৰৈ যায়, কিছুমান স্মৃতি ঢৌ হৈ ঘূৰি আহে আৰু সময় কাকো নৰখায়, মাথো বৈ যায়।

শ্রোতাসকলে শুনি আছে মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটিত আজিৰ ছবি নদী মাথো বয়। নদী কেতিয়াও একে ঠাইতে নাথাকে, সুৰো কেতিয়াও একে অনুভৱত ৰৈ নাথাকে। সময় বৈ যায়, মানুহ সলনি হয়, কিন্তু কিছুমান গান নদীৰ পাৰত ৰৈ যোৱা সেই পুৰণি খোজৰ দৰে জীৱনৰ বুকুত চিৰদিন সাজ খাই ৰৈ যায়।

নদী মাথোবয়ে যেন এখন ছবির নামতকৈও অধিক, এয়া যেন জীবনেরই এক নীরব উপমা। নদীর বুকুত যেদরে অজস্র ঢৌ আহে আর হেরাই যায়, তেনেকৈ মানুহৰ জীৱনতো কিমান যে সম্পৰ্ক, কিমান যে স্মৃতি, কিমান যে অপূৰ্ণতা আহি সময়ৰ সুতত মিলি যায়। এই ছবিখনৰ গানবোৰত যেন সেই সুতৰ শব্দ শুনা যায়। কেতিয়াবা সুৰবোৰে বুকুত সাঁচি থোৱা পুৰণি দিনবোৰৰ দুৱাৰ খুলি দিয়ে, কেতিয়াবা অজানিতে চকুত নামি আহে বিষাদৰ এটোপাল পানী। কিছুমান গান শুনি এনে লাগে আমি গান শুনা নাই, বৰং নিজৰেই কোনোবা এৰি অহা দিনক পুনৰ এবাৰ জীয়াই আছো। নদী মাথোবৈৰ গানবোৰ সেয়ে কেৱল শুনিবলগীয়া সুৰ নহয়, ই যেন অনুভৱ কৰিবলগীয়া এক কাহিনী, য'ত নদী বৈ যায়, সময় পাৰ হৈ যায়, কিন্তু মনৰ কোনোবা নিৰ্জন ঘাটত এটা সুৰ, এটা স্মৃতি আৰু এটা অনুভৱ চিৰদিন ৰৈ যায়। প্ৰিয় শ্ৰোতা, ইমান পৰে মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি শুনিলে।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই ৰুজি মুদৈয়ে বিদায় লৈছোঁ। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৰেভ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছো লোকগীতৰ অনুষ্ঠানটি। আজিৰ শিল্পী নিৰঞ্জন কলিতা।

ইমানপুৰী চুৰসকলে লোকগীত শুনিলে নিৰঞ্জন কলিতাৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছো ভজনৰ অনুষ্ঠানটি। প্ৰথমে শুনোৱা হওক অনুপ জালুতাৰ কণ্ঠত এটি ভজন।

চলচ্চিত্ৰ ৰামধেনুত প্ৰথমে শুনোৱা হওক গহনা পিয়াৰহে ছবিখনৰ পৰা এটি গীত।

শান্তিৰ শেষত এবাৰ শুনো আহক হম দিল্লে চুকে সনম ছবিখনৰ পৰা। হৰিহৰণ কবিতা কৃষ্ণমূৰ্তি আৰু সংগীবৃন্দৰ কণ্ঠৰ এই গীতটি।

এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম অফ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয়শ্ৰোতা, আগবঢ়াবলৈ লৈছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। আজি শাস্ত্ৰীয় সংগীতত শিল্পী উস্তাদ ইউনুচ হুছেইন খান, ৰাগ সুখৰাজ কানাড়া।

ইমান পৰে শ্ৰোতাসকলে উস্তাদ বিলায়ত হুছেইন খানৰ কণ্ঠত খায়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। চাওঁতে চাওঁতে আমাৰ সময় শেষ হৈ আহিল, গতিকে আজিৰ অনুষ্ঠানৰ পৰা মই দেৱিকাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।